0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ কাৰ্যসূচী, নিযুত মইনা আৰু নিযুত বাবুসহ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষানুষ্ঠানত 70% উপস্থিতি বাধ্যতামূলক বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আজি মনোনয়ন পত্ৰ পৰীক্ষা, ৰাজ্যজুৰি আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন আৰু 65 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 বছৰ অনূৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত এই উপলক্ষে এটা মটৰ চাইকেল সমদল উলিয়াব। প্ৰধানমন্ত্ৰী মোদীৰ সংসদীয় সমষ্টি বাৰাণসীতো এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভৰ বাবে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এই উপলক্ষে দিয়া বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে শ্ৰীমোদীয়ে 140 কোটি ভাৰতীয়ৰ আশা আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে কয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটায়ো প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমাৰ্ঘেৰিটাই এই সন্দৰ্ভত এইদৰে কয়।
1: नमस्कार 17 सितंबर सिर्फ परम आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी का जन्मदिवस नहीं बल्कि 25 वर्षों की सेवा समर्पण और राष्ट्र निर्माण की प्रेरणादायी यात्रा का उत्सव है। प्रधानमंत्री मोदी जी ने अपने सार्वजनिक जीवन का हर क्षण जन सेवा ही देश सेवा की भावना के साथ राष्ट्र सेवा को समर्पित किया है। उनके नेतृत्व में भारत ने विकास और आत्मनिर्भरता की नई ऊंचाइयों को छुआ है। इस विशेष अवसर पर 17 सितंबर शाम 6 से 7 बजे तक आइए हम सभी अपने घरों में और समाज में सबके साथ मिलकर आशीर्वाद का दिया जलाएं। यह करोड़ों देशवासियों के स्नेह और आशीर्वाद का प्रकाश है। आइए मोदी जी के स्वस्थ दीर्घायु और यशस्वी जीवन की मंगल कामना के लिए आशीर्वाद का दिया जलाए। धन्यवाद।
0: দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে আজি সন্ধিয়া মাটিৰ চাকি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আহ্বান জনাইছে। ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্ৰতীক্ষিত বগীবিল দলং মুকলিৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থ সামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। 2018 চনৰ 25 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজি জিলাৰ কাৰেংচাপৰি আৰু বগীবিল সংযোগ কৰি নিৰ্মাণ কৰা দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। 4.94 কিলোমিটাৰ দৈৰ্ঘৰ দুখলপীয়া ৰেল আৰু পথ দলং হিচাপে পৰিচিত বগীবিলে দেশৰ দীৰ্ঘতম দলং হিচাপে স্বীকৃতি লাভ কৰিছে। 1985 চনৰ অসম চুক্তিৰ দাবী অনুসৰি 1997 চনৰ 22 জানুৱাৰীত তদানীন্তন প্ৰধানমন্ত্ৰী HD দেৱেগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। এই দলং মুকলিয়ে কি ধৰণে আৰ্থ সামাজিক, ঔদ্যোগিক আৰু শৈক্ষিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে এই সন্দৰ্ভত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুদ্ধিন্দ্ৰ বৰুৱাই এইদৰে কয়।
2: 2018 চনৰ 25 ডিচেম্বৰ দিনটো আমাৰ বাবে এটা ঐতিহাসিক দিন। সেই দিনটোতে বগীবিল দলঙৰ যোগেদি উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগ কৰা হৈছিলে। বগীবিল দলংখন হোৱাৰ আগতে আমি ডিব্ৰুগড়লৈ যাবলৈ উত্তৰপাৰৰ ব্যক্তিসকলে বহুত উৎকণ্ঠিত হৈ থাকোঁ। আগদিনাৰ পৰা আমি প্ৰস্তুতি চলাওঁ। আমি প্ৰথম ফেৰীখন পালেও গাড়ীখন আকৌ গাড়ী নিবৰ কাৰণে আকৌ আমি অপেক্ষা কৰিবলগীয়া হয় আন এখন ফেৰীলৈ, আৰু তাৰ কাৰণে আমি প্ৰায় 3-4 ঘণ্টা পৰ্যন্ত আমাৰ পলম হয়। ঘূৰি অহাটো আমাৰ একেই সমস্যা হয়। খৰালি দিনত তেতিয়া ব্ৰহ্মপুত্ৰত পানীটো শুকাই যায় তেতিয়া ঘাটটোত তাৰমানে কেইবাটা ঘাটলৈ ৰূপান্তৰ হয়। বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। যিসকল ৰোগীয়া ব্যক্তি যায় কল্পনা কৰিব নোৱাৰা সমস্যা তেওঁলোকে ভুগিবলগীয়া হৈছিল। এই জলসংকট হোৱাৰ পাছত কোনো অৱসান ঘটিছে আৰু এই কামখিনি 2018 চনত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালতেই হৈছে। চৰকাৰ খনৰ সেইটো এটা উল্লেখযোগ্য সফলতা বুলি আমি ক'ব পাৰোঁ। এতিয়া উত্তৰ পৰা দক্ষিণ পাত যোগাযোগটো বহুত ওচৰ চপৰাই আনিলে।
0: ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে মাচুল ৰেহাই আঁচনি, নিযুত মইনা আৰু নিযুত বাবু আঁচনিকে ধৰি বিভিন্ন আঁচনি আৰু জলপানীৰ সুবিধা লাভ কৰিবলৈ হলে শিক্ষানুষ্ঠানত কমেও 70% উপস্থিতি বাধ্যতামূলক হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি গুৱাহাটীত অনুসূচিত জনজাতিৰ বাবে ঘোষিত মেট্ৰিকোত্তৰ জলপানী বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে যিসকল শিক্ষাৰ্থীয়ে উপস্থিতিৰ প্ৰয়োজনীয় হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ'ব তেওঁলোকৰ নাম সংশ্লিষ্ট আঁচনিৰ পৰা কৰ্তন কৰা হ'ব। এই নিয়ম মাচুল ৰেহাই, নিযুত মইনা, নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।
3: আমাৰ যিটো গাইডলাইন আছে যে মিনিমাম 70% এটেণ্ডেন্স সকলো ছাত্ৰ ছাত্ৰীয়ে থাকিব লাগে আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া এটেণ্ডেন্স নাই তেওঁলোকক ফ্ৰী এডমিশ্যনটো দিয়া হোৱা নাই। নিযুত মইনা নিযুত বাবু আঁচনিৰ ক্ষেত্ৰতো এইটো এটা অন্যতম কণ্ডিশ্যন যে তেওঁলোক নিয়মীয়া ছাত্ৰ ছাত্ৰী হ'ব লাগিব। কোনো ছাত্ৰ ছাত্ৰীৰ যদি বিশেষ অসুবিধা আছে যে প্ৰাকৃতিক দুৰ্যোগ হ'ল বা ঘৰত পিতৃৰ বিয়োগ হ'ল বা তেখেতৰে কোনো দুখ হ'ল, ৰোগাক্ৰান্ত হৈ উপস্থিত থাকিব নোৱাৰিলে, তাত প্ৰিন্সিপালগৰাকীক ক্ষমতা দিয়া আছে তেওঁক সেই বিশেষ পৰিস্থিতিত বিশেষ ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁ ৰেহাই দিব পাৰে।
0: তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগ, স্বাস্থ্যজনিত পৰিস্থিতি বা পৰিয়ালৰ কাৰোবাৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। বেকলগ থকা শিক্ষাৰ্থীসকলো 50% মাচুল ৰেহাইৰ বাবে যোগ্য হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতাকৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে। এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱাছিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক, প্ৰাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিক উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰ পৰা 3-দিনীয়া কাৰ্যসূচী লোৱা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হ'ব। আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অসম সন্তান জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱা আৰু এনিমেচন পৰিচালক সমুদ্ৰ কাজল শইকীয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ কৰি ইতিহাস ৰচনা কৰিছে। তেওঁলোকে নাছাৰ কোচি অভিযানৰ অন্তৰ্গত কছমিক ৰেপছডি নামৰ অভিনৱ আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত মুখ্য ভূমিকা পালন কৰিছে। কছমিক ৰেপছডি হৈছে বিজ্ঞান, সংগীত আৰু এনিমেচনৰ বিৰল সংমিশ্ৰণ। পৃথিৱীৰ ক্ৰমবৰ্ধমান পৰিৱেশ বিষয়ক সংকটৰ স্থায়ী সমাধান বিচাৰি এগৰাকী কাল্পনিক মানুহ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাই মহাকাশলৈ কৰা মহাজাগতিক যাত্ৰাৰ কাহিনীৰে এই প্ৰকল্পৰ মূল ভেটি গঢ় লৈ উঠিছে। মানৱ হত্যা আৰু প্ৰযুক্তিৰ এই যাত্ৰাক অৰ্কেষ্ট্ৰা সংগীত হৃদয়স্পৰ্শী পপ সুৰ আৰু চিনেমেটিক এনিমেচনৰ জৰিয়তে ফুটাই তোলা হৈছে। এই প্ৰকল্পৰ সৃষ্টিশীল ধাৰণা গল্পকাৰ আৰু গীতিকাৰ জুটি ডঃ সুজান লিম আৰু ডঃ ক্ৰিষ্টিনা টিনষ্টানৰ প্ৰধান সুৰকাৰ হিচাপে আছে। ফ্ৰান্সৰ মানু মাৰ্টিন আৰু বৈজ্ঞানিক নেতৃত্বত আছে কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মহাকাশ বিজ্ঞান পৰীক্ষাগাৰৰ প্ৰধান গৱেষক জন টমছিক। এই প্ৰকল্পত জয় বৰুৱাই দুটা মূল গীত ষ্টাৰ এমং দ্য কছমিক ক্লাউডছ আৰু কনফেষ্টাৰ আয়নত কণ্ঠদান কৰিছে। সমুদ্ৰ কাজল শইকীয়া এই গীতসমূহৰ বাবে মনোমুগ্ধকৰ চিনেমেটিক এনিমেচন আৰু দৃশ্যসজ্জা প্ৰস্তুত কৰিছে। তেওঁৰ তুলাকাৰে মহাকাশৰ সেই অদেখা বিস্ময়বোৰ জীৱন্ত হৈ উঠিছে। অসমে 65 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 বছৰ অনুৰ্ধ শাখাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে। অসমক প্ৰতিনিধিত্ব কৰা চৰাইদেউৰ বামপথাৰ বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কালি নতুন দিল্লীত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত হিমাচল প্ৰদেশক 2-1 গলত পৰাস্ত কৰে। বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ পাৰ্থ ডেকা বৰুৱাই খেলখনৰ 32 মিনিটত প্ৰথমটো গল দিয়ে। প্ৰথমাৰ্ধৰ পাছত হিমাচলে দ্বিতীয়াৰ্ধত গল পৰিশোধ কৰে যদিও 45 মিনিটত পল বৰুৱাই বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ বিজয়সূচক গলটো দিয়ে। বেঙেনামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাইলৈ নিজৰ তৃতীয়খন খেলত হাৰিয়ানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ ল'ৰা ছোৱালীৰ দলে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। অসমে কালি মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত ছোৱালীৰ দলীয় শাখাৰ ছেমিফাইনেলত অৰুণাচলক 2-0 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন। ইউ পি আইত মাচুল আৰোপক লৈ দেশজুৰি প্ৰতিক্ৰিয়া। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজিৰে পৰা বিভিন্ন কাৰ্যসূচী আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা অহা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহ হিচাপে উদযাপন কৰাৰ লগতে আজি ঘৰে ঘৰে মাটিৰ চাকি জ্বলাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ প্ৰতি আহ্বান জনোৱাৰ বাতৰি আমাৰ অসম দৈনিক জনমভূমিকে ধৰি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ শাস্তি হিচাপে ভাৰতক 100% শুল্ক আৰোপ কৰাৰ বাবে আমেৰিকাই হুংকাৰ দিয়াৰ এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতখনে মুখ্য বাতৰিৰ স্থান দিছে। ৰাজ্যত সংস্থাপনহীনতাৰ ভয়াৱহ ৰূপ, 5 বছৰত 8 শতাধিক নিবনুৱাৰ আত্মহনন, এই শিৰোনামেৰে ৰাজ্যৰ নিবনুৱা সমস্যা সম্পৰ্কীয় এটা বাতৰি দৈনিক অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কানাড়া ছবিৰ কিংবদন্তী অভিনেতা অনন্ত নাগলৈ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱাৰ বাতৰি অসমীয়া প্ৰতিদিন আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছ, AIUTF আৰু TMCৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জনপ্ৰিয় সংগীত শিল্পী জয় বৰুৱাই নাছাৰ অভিলাষী অভিযানৰ সৈতে জড়িত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰকল্পত স্থান লাভ কৰি ইতিহাস ৰচনা কৰাৰ এটা বিশেষ বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ। ভাৰত আৰু আফগানিস্তানৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি ইতিমধ্যে শৃংখলাত 2-0 ফলাফলেৰে অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত অভিষেক শৰ্মাৰ সুন্দৰ প্ৰদৰ্শনৰ বলত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন খেলত সঞ্জু ছেমছনে 22টা বলত 57 ৰান কৰি ভাৰতীয় দলৰ সহজ জয় নিশ্চিত কৰি তোলে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2-1 জাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ কাৰ্যসূচী। নিযুত মইনা আৰু নিযুত বাবুসহ বিভিন্ন আঁচনিৰ সুবিধা লাভৰ বাবে শিক্ষানুষ্ঠানত 70% উপস্থিতি বাধ্যতামূলক বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আজি মনোনয়ন পত্ৰ পৰীক্ষা। ৰাজ্যজুৰি আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন আৰু 65 সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবল প্ৰতিযোগিতাৰ 17 বছৰ অনুৰ্ধ শাখাত অসমৰ জয়ৰ ধাৰা অব্যাহত। এতিয়া আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমৰ যুৱশক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া ৰাজনৈতিক কাৰ্যকালৰ পূৰ্তি উপলক্ষে সেৱা সমৰ্পণ মাহৰ আয়োজন। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ কাছাৰত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত 27 জন বাংলাদেশী নাগৰিক আটক। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে জুলি শৰ্মা বৰুৱা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযানৰ অধীনত মুঠ 82,219গৰাকী যুৱ উদ্যোগীৰ মাজত 278 কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে। ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি উল্লেখ কৰি তেওঁলোকক নিজৰ লগতে আনকো সংস্থাপিত কৰাৰ বাবে উৎসাহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান জনায়।
1: আপোনালোকে যি ভাল কাম কৰিব এইখিনি আপোনালোকে সামাজিক মাধ্যমত দিব, যাতে মানুহে বুজি পায় যে আমাৰ যুৱক যুৱতীসকলৰ বুকুত অসীম সাহস আৰু শক্তি লুকাই আছে। সুবিধা পালে আমাৰ যুৱক যুৱতীসকলে বহুত ভাল কাম কৰিব পাৰে।
0: যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ অধীনত আজি 687গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰা হয়। বকোৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত সভাত বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শিৱসাগৰ সমষ্টিৰ 2,215গৰাকী হিতাধিকাৰীৰ মাজতো আজি চেক বিতৰণ কৰা হয়। জিলা আয়ুক্ত মৃদুল যাদৱৰ উপস্থিতিত শিৱসাগৰ বিশ্ববিদ্যালয়ত আয়োজিত অনুষ্ঠানত 1,830গৰাকী হিতাধিকাৰীক 25,000 টকাকৈ প্ৰাথমিক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তদুপৰি প্ৰথম পৰ্যায়ত নিৰ্বাচিত 385গৰাকী হিতাধিকাৰীক 1,00,000 টকাকৈ অনুদান প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ অধীনত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত 487গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয়। ইপিনে 3,186গৰাকী যুৱ উদ্যোগীক এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 25,000 টকাকৈ বিতৰণ কৰা হয়। বজালি সমষ্টিৰ নিৰ্বাচিত হিতাধিকাৰীসকলক পাঠশালাৰ হৰিমন্দিৰত আয়োজিত এটা অনুষ্ঠানত আৰ্থিক সাহায্য বিতৰণ কৰা হয়। অনুষ্ঠানত বজালিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে যুৱক যুৱতীসকলক উদ্যোগ, কৃষি, পশুপালন আৰু মীন পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি 76 সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্নজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্ৰীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা সেৱা সমৰ্পণ মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্ৰান্তে প্ৰান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে আজি গুজৰাটত তেওঁৰ জন্মচহৰ ৱাডনগৰ আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সংসদীয় সমষ্টি বাৰাণসীত 1,000 লোকে অংশগ্ৰহণ কৰা 2টা মটৰ চাইকেল সমদলৰ আয়োজন কৰা হৈছে। এই সমদলে 10খন ৰাজ্যৰ 40,000 কিলোমিটাৰ পথ অতিক্ৰম কৰিব। এই সমদলৰ আৰম্ভণিৰ কাৰ্যসূচীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে। দিল্লী চৰকাৰে সেৱা সমৰ্পণ মাহৰ শুভাৰম্ভণি উপলক্ষে আজি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজিৰে পৰা অহা 17 অক্টোবৰলৈ কুইজ আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নেতাগৰাকীক শুভেচ্ছা জনাই ৰাজ্যবাসীক এগচিকৈ বন্তি জ্বলাবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সেৱা সমৰ্পণ মাহৰ অংশস্বৰূপে তামোলপুৰ, শিৱসাগৰ, বৰপেটা, যোৰহাট আৰু পশ্চিম কাৰ্বি আংলং জিলাতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, অৰুণোদয়, আত্মসহায়ক গোট, ৰেচন কাৰ্ডকে ধৰি বিভিন্ন চৰকাৰী জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ লগতে চৰকাৰী কাৰ্যালয় আৰু চৰকাৰী বাসগৃহত এগচিকৈ বন্তি প্ৰজ্বলন কৰা হৈছে। এই বন্তি জনকল্যাণমূলক আঁচনিসমূহে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ কঢ়িয়াই অনা সন্মান, নিৰাপত্তা আৰু আশাৰ প্ৰতীক বুলি অভিহিত কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলা পুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা মুক্ত হৈ থকাৰ বাবে বাৰ্তা দিয়ে। কাছাৰ জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে সমাজত সুস্থ পৰিৱেশ বজাই ৰখাটো সকলোৰে কৰ্তব্য বুলি উল্লেখ কৰে। তেওঁ কয় যে মাদক দ্ৰব্য মুক্ত সমাজ গঢ়াৰ বাবে শিক্ষাৰ প্ৰসাৰ অতি প্ৰয়োজন। তদুপৰি এই ক্ষেত্ৰত নিয়মীয়াকৈ সজাগতা অভিযান ৰূপায়ণ কৰা সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰে।
3: देश के आदरणीय प्रधानमंत्री श्री नरेंद्र मोदी जी ने पूरे देश को नशा से मुक्ति का संकल्प दिलाया है। हम सब मिलकर के नशा मुक्त भारत बनाने की दिशा में अपने अपने दौड़े के माध्यम से जागरूक कर रहे हैं और जिस प्रकार से अनेक क्षेत्रों में हमने सफलता प्राप्त करी है, हम नशा मुक्त के भारत के भी सपने को साकार करेंगे और एक स्वस्थ समाज का निर्माण करके विकसित भारत के निर्माण में पूरा युवा पूरा समाज लगे, इस दिशा में हमारा आज अभियान।
2: জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰ আজি উদযাপনৰ বাবে 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত আজিৰে পৰা এই দিৱস পালন কৰা হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি জুবিন ক্ষেত্ৰত আয়োজিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। জুবিন দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক অনুষ্ঠান, পৰহিলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে অহা 19 ছেপ্টেম্বৰত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সেইদিনা বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰক্তদান কৰি প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব। দলৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে এই বিষয়ে সদৰি কৰি কয় যে ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। মুখপাত্ৰগৰাকীয়ে জনোৱা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ বাকৰিত আয়োজিত শিবিৰত ৰক্তদান কৰিব। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্তে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
0: জুবিন গাৰ্গক ভিন্ন সময়ত মুগ্ধ শ্ৰোতা জনতাই ভালেমান অভিধাৰে অভিহিত কৰিছে। সূৰ্যকণ্ঠ, হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী আদি বিভিন্ন বিশেষণেৰে শিল্পীগৰাকীক বিভূষিত কৰা হৈছে। কিন্তু বহু বছৰ পূৰ্বেই জুবিন গাৰ্গক হাৰ্টথ্ৰব বুলি অভিহিত কৰিছিল এগৰাকী লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞাই। জুবিন গাৰ্গ জীৱিত কালতে শ্ৰোতাৰ হৃদস্পন্দন হৈ পৰিছিল। শিল্পীগৰাকীক এই উপাধি যেন যথাৰ্থতে দিয়া হৈছিল। আহকচোন এই বিষয়ে শুনো লেখক, সাংবাদিক, সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞাৰ নিজ মুখেৰে।
4: জুবিন গাৰ্গক মই লগ পোৱাৰ আগতেই মই প্ৰথমে মোৰ টেবুলত আৱিষ্কাৰ কৰিছিলো জুবিনৰ প্ৰথম এলবামটো অনামিকা। এটা নতুন মাত আছিলে, কাৰণ খুব পপ ছং, ৰক ছং এইবিলাকৰ ষ্টাইল আনিছিলে, যিটো আগতে কেতিয়াবা আমি জেপিদা বা জয়ন্ত হাজৰিকাৰ গীতত আমি অকণমান ফ্লেভাৰ এটা পাইছিলো। কিন্তু ইমান পোনপটীয়াকে তাই এটা সন্ধালনিকৈ বোৱাই দিয়া কামটো জুবিন গাৰ্গে কৰিলে। থ্ৰব মানে হল হৃদস্পন্দন আমাৰ। সেই সময়তে মোৰ মনলৈ আহিছে চকু মুদি ভাবিছো জুবিন দেখোন অলরেডি হার্ট থ্রব, গতিকে মই সেই সপোনটো লৈ পেলাই মই মোৰ অকণমান কুৱেশ্যন মাৰ্কো আছিলে সেই সময়ত, হার্ট থ্রব বুলি মই জুবিনক ক'ব পাৰো নে নোৱাৰো। তাৰপিছত বহু ধৰণৰ চিন্তা ভাবনা কৰি মই যিখন কাগজত সেই সময়ত কাম কৰি আছিলোঁ তাৰ এডিটৰৰ লগতো কথা বতৰা পাতি পেলাই আহি মই ঠিক কৰিলোঁ যে হার্ট থ্রবটো মই ব্যৱহাৰ কৰিব লাগে। কিন্তু হার্ট থ্রবটো যে হয় সেইটো কথা মানুহৰ প্ৰতিখন হৃদয়ে প্ৰমাণ দি দিলে।

0: নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে। এই নিৰ্বাচনৰ বাবে 25 গৰাকী প্ৰাৰ্থীয়ে 35খন মনোনয়ন দাখিল কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল ছালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই দলীয় নেতা কৰ্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ সৈতে মনোনয়ন পত্ৰ দাখিল পৰ্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। মনোনয়ন দাখিলৰ পাছত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আজি অঞ্চলটোৰ বিভিন্ন ঠাইত অনানুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পৰ্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে। এ আই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ঢিংগেটত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমৰ্থক তথা কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ জেৰা আজিও অসম্পূৰ্ণ হৈ ৰয়। কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই জেৰা সম্পূৰ্ণ কৰাৰ পাছত আজি আন 3জন অভিযুক্তৰ অধিবক্তাই হাজৰিকাক জেৰা কৰে, কিন্তু জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত আদালতে দেৱজ্যোতি হাজৰিকাক কাইলৈ পুৱা 10:30 বজাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী আৰু প্ৰতিম লহকৰে ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰিছে। অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই 27জন বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা 12জন আৰু ৰেল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা 15জন বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদমেলত সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক কুলেন্দ্ৰ প্ৰসাদ ডেকাই কয় যে মেঘালয়ৰ ডাউকিৰ পৰা বাংলাদেশী লোকৰ এটা দল গুৱাহাটীলৈ অহাৰ তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই পল্টন বজাৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চৌহদৰ পৰা কালি প্ৰথমে 12জনক আটক কৰে। দলটোৰ বাকীকেইজন লোকে ৰেলেৰে যাত্ৰা কৰা বুলি তথ্য পোৱাৰ পাছত ৰেল আৰক্ষীৰ সহযোগত জম্মু টাৱে এক্সপ্ৰেছ ৰেলগাড়ীৰ পৰা 15জন লোকক আটক কৰা হৈছে। আটক কৰা লোককেইজনৰ ভিতৰত 11গৰাকী মহিলা আৰু 16জন পুৰুষ আছে বুলি উপ

0: সমূহশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। শ্ৰোতাসকল, যোৱাবাৰৰ কৃষকবাণী অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি এই বিষয়ে এটি আলোচনাৰ প্ৰথম খণ্ড আগবঢ়াইছিলোঁ। আজি এই আলোচনাটিৰ দ্বিতীয় তথা শেষ খণ্ড শুনোৱা হওক। আলোচনাটিত অংশগ্ৰহণ কৰিছে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ নাছিমা ফাৰহানা আলী আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
1: এতিয়া নলবাৰী বা আপুনি মৰিগাঁৱৰ এটা উদাহৰণ দিলে, আপোনালোকে যেতিয়া ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাৰণে বিভিন্ন ঠাইলৈ যায়, আপোনালোকে কেনে দেখিছে, মানে কৃষক ৰাইজৰ মাজত এই মিলেট খেতিৰ প্ৰতি আগ্ৰহ কেনেকুৱা দেখিছে?
2: মৰিগাঁও বাদ দি ক'বলৈ গ'লে যদি আমি অসমৰ সেইটো চাওঁ, তেতিয়াহ'লে কি হয়, কোকৰাঝাৰ যোনটোত মানে আদিবাসী, মানে আমাৰ আদিবাসী ট্ৰাইবছ আছে, ইহঁতৰ মাজত মিলেট একেবাৰে জনপ্ৰিয়, কাৰণ ইহঁতি খায় মানে ইহঁতি কি কোডো কুটকি, মানে সেনেকা কোডো মিলেট বা কুটকি মিলেট ইহঁতি খায়। সেইটো কাৰণে কোকৰাঝাৰ এৰিয়াত খুব মানে যথেষ্ট পৰিমাণে উৎপাদন আছে আৰু মানে ভাল ইহঁতি প্ৰডাক্টছবোৰ। বড়ো কমিউনিটিৰ মাজতো এইটো ধুনীয়াকে হৈ আছে। আৰু কম যে যদি আমি অকণমান যদি ব্ৰহ্মপুত্ৰ সেইফালে যাওঁ, মানে কি আপাৰ আছামৰ মানে এই কি কয় য'ত মাজুলী বেল্ট, মানে যোনটো চেণ্ডি এৰিয়াত যাওঁ, তেতিয়াহ'লে তাতেও ধেমাজিটো চৰ চাপৰিটো ধুনীয়াকে মিলেট কৰি আছে। মানে এতিয়া চাহিদাটো বাঢ়ে, কাৰণ আমি মাৰ্কেটটো দেখুৱালেহে মানুহে কৰিব যে এনেকুৱা ভেলু এডেড প্ৰডাক্টছ হয়। মই যেনেকৈ ক'লোঁ আমাৰ মৰিগাঁও এফ পি চি, তেখেতে প্ৰথম ইণ্টাৰেষ্টে দিয়া নাছিলে, এতিয়া লেডিগৰাকীৰ ওচৰত যাব, লেডিগৰাকীয়ে মানে কি বহুত তেখেতৰ ইণ্টাৰেষ্ট আছে, তেখেতে বহুত বস্তু চাপ্লাই কৰে, বস্তু এক্সিবিশ্যনত দিয়ে, এনেকৈ দি আছে। চ' সেইটো মানে যদি আমি মাৰ্কেটটো দেখুৱাওঁ যে এইটো পৌষ্টিক, কিয় পৌষ্টিক হয়, কিয় ভাল হয়, তেতিয়াহে গৈ মিলেটটো মানে প্ৰচাৰ হ'ব কৃষকৰ মাজত, মই ভাবোঁ।
1: হয়, আমি বুজিলোঁ মিলেটৰ খুব এটা বৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত যদি কৃষকসকল আগবাঢ়ে, কাৰণ ৰাইজেতো বিচাৰিবই। এতিয়া মই যিহেতু ভাল বুলি বুজিছোঁ, মইতো বজাৰত বিচাৰিমেই, কিন্তু বজাৰলৈকে আনিব কোনে? কৃষকে উৎপাদন কৰিলেহে বজাৰত সেয়া আহিব। এতিয়া কওকচোন, এই শীতকাল চোৱাত কেনেধৰণে খেতি কৰিব পাৰি বা ৰবি শস্যৰ সময়ছোৱাত মিলেটৰ খেতি কেনেধৰণে?
2: যেনেকে এইটো ছিজনত ধানৰ নিচিনাই খেতি কৰিব, নাৰ্চাৰী বনাব লাগিব, নাৰ্চাৰী বনোৱাৰ পিছত 30-35 দিনৰ পিছত আকৌ মূল পথাৰত লগাব লাগিব,
1: ঠিক ধানৰ যেনেকে কঠীয়া তুলি
2: প্ৰস্তুত কৰে তেনেধৰণে কৰিব লাগিব। কিন্তু যোনটো আমি কণী ধান কৰোঁ, কণী ধানত কিন্তু কৃষক ৰাইজে নকৰে, ধানৰ নিচিনা নকৰে, ডাইৰেক্ট যেনেকে আমি সৰিয়হ ছটিয়াই দিওঁ সেনেকে ছটিয়াই দিলে হ'ব কণী ধানৰ ক্ষেত্ৰতো। সেইটো আমি কেতিয়া কৰিম, জানুৱাৰী মানত, জানুৱাৰী ফেব্ৰুৱাৰী মানত যদি আমি সেইটো কৰোঁ, তেতিয়াহ'লে 30 খুব বেছি মই কিমান কৰোঁ, 90 days বা 100 days খুব বেছি সেইটো মানে যোনটো আমি ধান মানে খাব পৰাকে হৈ যাব। আৰু অসম কৃষি বিশ্ববিদ্যালয়ে কিছুমান জাত ওলাইছিলে, মই কৈছোঁ যেনেকে আমাৰ যদি কণী ধানৰ ক্ষেত্ৰত আমি কাউন বুলি কয়, কাউন ধান আছে, কাউন সিহঁতক এই মানে গোসাইগাঁও কাউন, গোসাইগাঁও যিটো গোসাইগাঁও আমাৰ গৱেষণা কেন্দ্ৰ এটা আছে, তাৰ পৰা গোসাইগাঁও কাউন বোলা এটা জাত ওলাইছে, তাৰ পৰা ল'ব পাৰিব। আৰু কিছুমান আছে যেনেকে মাৰুৱা ধান, এইও মাৰুৱা ধান মানে ফিংগাৰ মিলেটৰ ক্ষেত্ৰত মাৰুৱা ধান বুলি কয়, কাৰণ ৰাগী বুলি ক'লেও আমাৰ কৃষকে গম নাপাব পাৰে, কিন্তু মাৰুৱা ধান বুলি ক'লে কৃষকে গম পাই যে বুজি পাব যে এটলিষ্ট ইহঁতি কৰিছিলে, ক'ৰবাত দেখিছিলে ধান, এতিয়া মানে সেইটো নাইকিয়া হৈ গৈছে, কিন্তু আকৌ আমি বস্তুবোৰ মানে মন আনিব লাগিব, কাৰণ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত হওক, কম পানীৰ ক্ষেত্ৰত হওক, ক্লাইমেট ৰেজিলিয়েণ্ট হওক, ক্লাইমেট ৰেজিলিয়েণ্ট মানে জল

0: মোবাইলৰ লগত খাপ খুৱাই
1: খোৱা
0: খাপ খোৱা এটা ধুনীয়া খেতি, যোনটো মানে কি কম খৰচত অধিক উৎপাদন দিব।
1: হয়
0: সেইকাৰণে মই ভাবোঁ যে যদি কৃষকে ভাবে যে মই মিলেটটো কৰিম, ডিপাৰ্টমেণ্টে দি আছে, ডিপাৰ্টমেণ্টে কৰি আছে, কৰিব পাৰে, আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতো যোগাযোগ কৰিব পাৰে।
1: হয়
0: প্লাছ অলপ আগতে বাইদেউ যেনেকৈ ক'লে প্ৰচেচিঙৰ কথা, আপোনাক মই কৃষক এইটো জনাব বিচাৰিছোঁ যে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও বা বেলেগ কৃষি বিজ্ঞান কেন্দ্ৰ, বহুত কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি মিলেটৰ এটা প্ৰচেচিং ইউনিট আছে, চৰকাৰে আমাক দিছে। য'ত
1: সকলোবোৰ কৃষি বিজ্ঞান কেন্দ্ৰত আছে?
0: সকলোবোৰ কৃষি বিজ্ঞান কেন্দ্ৰত নাই, কিছুমান কৃষি বিজ্ঞান কেন্দ্ৰত আছে, সেইটো আমি খবৰ ল'লে গম পাই যাব কিছুমান জেগাত আছে। কাৰণ যদি চ' তাতে মিলেট প্ৰচেচিং ইউনিট কৰিছে, যেনেকৈ কেনেকৈ আপোনাৰ অলপ আগতে কৈছিলে যে হাৰ্ড শ্বেল থাকে, খুব হাৰ্ড থাকে, তো হাৰ্ড শ্বেল কেনেকৈ গ্ৰেডিং কৰি কি কৰিব পাৰি, চ' সেইটো আমি কৰিব পাৰোঁ। আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱত এইটো এতিয়া আৰম্ভণি হ'ব, কাৰণ এতিয়া যেতিয়া ইমান কৰিছোঁ, আমি আগতে কৰিছিলোঁ, এতিয়াও আমি লাহে লাহেকৈ সেইটো কৰিম। চ' প্ৰচেচিং ইউনিটলৈকে যেতিয়া চৰকাৰে ইমান
1: সুবিধা
0: সুবিধা দিছে,
1: হয়
0: তো মই কৃষকক ক'ম যে আপোনালোকে খালি উৎপাদনটো কৰক, প্ৰডাকশ্যন কৰক, প্ৰডাকশ্যন কৰিলে প্ৰচেচিংটো হ'ব, প্ৰচেচিং হ'লে মাৰ্কেটিং হ'ব, মাৰ্কেটিং হ'লে ভেলু এডিশ্যন,
1: বজাৰখনো সাজু আছে, কাৰণ বজাৰৰ চাহিদা ইতিমধ্যে দিনক দিনে দিনক দিনে
0: মিলেটৰ প্ৰতি এটা চাহিদা বাঢ়িছে।
1: বাঢ়িছে
0: আগতে খেতিয়কে কৰিবলৈ ভয় কৰিছিলে, কিবা এটা নতুন খেতি লাভ হ'ব নে
1: যদি নহয়
0: নহয় কি হ'ব,
1: দিয়ে,
0: কিন্তু এতিয়া লাভ নহ'লে মই ক'ম কৃষকক ক'ম যে এটলিষ্ট আপোনালোকে এবিঘা হ'লেও কৰক,
1: হয়
0: এবিঘা হ'লেও কৰি চাওক, যদি ভাল পাৰ ভাল লাগে তেতিয়াহ'লে বঢ়াওক, বিজনেছটো বঢ়াওক, কাৰণ খেতিটো এতিয়া বিজনেছ হিচাপত লৈ যাব লাগিব। সেইটোৱে
1: আৰু এনেকুৱা সময়তে যিসকল কৃষকে এই উদ্যোগটো লয়, তেওঁলোক এই ক্ষেত্ৰত আগ্ৰণুৱা হ'ব পাৰিব, আনতকৈ দুটা কথা তেওঁলোকৰ বেছি অভিজ্ঞতা হ'ব যদি তেওঁলোকে এতিয়াই আৰম্ভ কৰি দিয়ে, আৰু এটা সময়ত হয়তো তেওঁলোকে মিলেটৰ গোটেই ক্ষেত্ৰখনত দপদপাই থাকিব পাৰিব। হয়, গতিকে এয়াই সম্ভাৱনাৰ সময়, আৰু এইখিনি সময়তে আচলতে মিলেট খেতিত তেওঁলোকে মন পুতি লাগি যদি ভালকৈ আগবাঢ়ে, আৰু গোটেইখিনি কথা প্ৰশিক্ষণৰ পৰা আদি কৰি শিকি বুজি ল'বৰ বাবে আপোনালোকৰ দৰে কৃষি বিষয়াসকল আছেই, বিশেষজ্ঞসকল আছেই।
2: কিন্তু মই অলপ ক'ব বিচাৰিছোঁ যে মিলেটৰ স্বাস্থ্যৰ কিছুমান উপকাৰিতা আছে, যেনে মিলেট হৈছে এটা ল' গ্লাইচেমিক ইনডেক্স থকা এটা শস্য। ল' গ্লাইচেমিক ইনডেক্স বুলি ক'লে ধৰি লওক আমি যেতিয়া খাদ্য সেৱন কৰিছোঁ, যদি সেই যিটো ফুড আমি খাইছোঁ, খোৱাৰ পিছত যদি আমাৰ মানে ব্লাডত যদি গ্লুক'জৰ পৰিমাণ যদি খুব মানে হঠাৎ বাঢ়ি যায়, তেতিয়াহ'লে সেইটো গ্লাইচেমিক ইনডেক্স হাই হ'ব, আৰু যদি লাহে লাহে বাঢ়ে তেতিয়া তেনেকুৱা খাদ্যক আমি কওঁ যে ল' গ্লাইচেমিক ইনডেক্স। গতিকে ল' গ্লাইচেমিক ইনডেক্স যিহেতু এইটো মানে শস্য মিলেটটো, গতিকে আমি চুগাৰ পেচেণ্ট বা ডায়েবেটিছ থকা মানুহক আমি ক'ব পাৰোঁ যে এইটো খুব এটা তেখেতৰ কাৰণে ভাল খাদ্য, ভাল খাদ্য। লগতে হৃদৰোগৰ মানুহ বা উচ্চ ৰক্তচাপৰ মানুহকো আমি ৰিকমেণ্ড কৰিব পাৰোঁ যে আপুনি তেখেতে মিলেট সেৱন কৰিব লাগে, মানে দৈনন্দিন মিলেট খাব পাৰে। আৰু লগতে যিহেতু এটা ফাইবাৰ ৰিচ শস্য, তেতিয়া আমাৰ কি হয়, আমাৰ যিটো মানে ডাইজেষ্টিভ চিষ্টেম, আমাৰ মানে কি কয়
1: পাচন প্ৰক্ৰিয়া,
2: পাচন প্ৰক্ৰিয়াৰ কাৰণেও বহুত এইটো এটা ভাল শস্য বুলি কৈছোঁ। কাৰণ কোনো ধৰণৰ তাত ধৰি লওক ব্লটিং, গেছ, বদহজমি এনেকুৱা ধৰণৰ কোনো আমি সম্ভাৱনা নাই, আৰু মানে কনষ্টিপেশ্যনো নহয় মিলেট খালে, যিহেতু তাত মানে ডায়েটৰী ফাইবাৰটো খুব বেছি পৰিমাণে থাকে। তাৰপিছতে আৰু ক'ম যে পুষ্টিহীনতা ৰোধ কৰিবৰ কাৰণে ই এটা ভাল এটা খাদ্য। এতিয়া সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো মানে খুব দেখা যায় যে প্ৰটিন, এনাৰ্জি, মাল নিউট্ৰিশ্যন দেখা যায়, গতিকে তেনে ক্ষেত্ৰত তাৰমানে আমি মিলেট দিব পাৰোঁ। আৰু লগতে কওঁ যে যিবোৰ আমাৰ ধৰি লওক প্ৰতিষ্ঠানমূলক মানে খাদ্য বা পুষ্টিৰ যোগান ধৰা আঁচনি আছে ভাৰত চৰকাৰৰ, PM পোষণ আছে, অংগনবাদী আছে, তাৰ যোগেদিও আমি যদি মিলেট দিব পাৰোঁ, মিলেট এজ এ মানে মানে এটা
1: তেওঁলোকৰ
2: নিয়মীয়া খাদ্যত যদি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, মিড ডে মিলত দিব পাৰোঁ, তেতিয়া যথেষ্টখিনি সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ উন্নতি হ'ব বা ভাল হ'ব, লগতে ফাৰ্মাৰৰ ইনকামো বাঢ়িব।
0: এটা মাছ এটা লাষ্টত কওঁ যে মই চবক মানে ইয়াতে কৃষকেও শুনিব, যোন কৃষক নহয় ইহঁতিও শুনক, মিলেট সপ্তাহত এদিন ব্ৰেকফাষ্টত ইনক্লুড কৰক। লাষ্টত সেইটোৱে ক'ম যে এদিন হ'লেও সপ্তাহত ইনক্লুড কৰক ব্ৰেকফাষ্ট, ডিনাৰ বা লাঞ্চ, যিকোনো সময়তে আপুনি এটা সময়ত এদিন হ'লেও ব্ৰেকফাষ্টত খাওক, আপুনি চাব, নিজেই চাব নিজৰ স্বাস্থ্য।

0: গম পাব যে ক'ত কি মই চেঞ্জ পাইছোঁ নে নাই নিজে গম পাব, সেইটোৱে ক'ম।
1: খুব ভাল লাগিল আজি আমি মিলেটৰ বিষয়ে কথা পাতিলোঁ। মিলেটৰ যে ইমান প্ৰচুৰ সম্ভাৱনা আছে আজি আমি জানিব পাৰিলোঁ, আৰু স্বাস্থ্যগত দিশৰ ক্ষেত্ৰতো মিলেট খুব পুষ্টিৰ ভাণ্ডাৰ আচলতে। গতিকে আমাৰ আমি যদি নিয়মীয়াকৈ সেৱন কৰিবলৈ লওঁ, কৃষকে যদি সেই অনুপাতে আমাক উৎপাদন কৰি দিব পাৰে, তেতিয়াহ'লে আমি সঁচাকৈ এখন সুস্থ প্ৰজন্ম এটা ভৱিষ্যতলৈ আমি এৰিব পাৰিম যদি এতিয়াৰে পৰা মিলেটৰ ব্যৱহাৰ আমি নিয়মীয়া কৰি দিওঁ। আৰু কৃষকৰ কাৰণেও কোনো ধৰণৰ আহুকাল নথকা এবিধ খেতি, এতিয়ালৈকে কোনো ধৰণৰ বেমাৰ আজাৰো মিলেটৰ পৰা আমি দেখা নাই। গতিকে কৃষকসকল মিলেট খেতিৰ ফালে আগবাঢ়ি যদি যায়, তেতিয়াহ'লে আমি বুজিম যে কৃষকসকলে নিজৰ আগতকৈও ভাল উপাৰ্জনৰ বাট মুকলি কৰিব পাৰিছে। আপোনালোক দুয়োগৰাকী আহিল, এইখিনি সময় দিলে, ইমানখিনি ভাল কথা আমাক আজি জনালে, তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
2: ধন্যবাদ।
3: মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: आज अनुष्ठान कृषि क्षेत्र स्वावलम्बी व्यक्ति शितान पुतुली हजरीकार सहित कथा पातीसे एया शिखामणि दत्तय।
4: नमस्कार पुतुली हजरीका डांगरियाने।
5: হয় বাইদেউ নমস্কাৰ।
4: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
5: হয় বাইদেউ।
4: আপুনি কৃষি কৰ্মৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে।
5: হয় বাইদেউ।
4: আপুনি বিশেষকৈ কি খেতি কৰে?
5: মই আগতে পলু পাট পলু পুহিছিলোঁ। পাট পলুৰ লগতে ধৰ বাকী এইবিলাকো খেতি বাতি আছে, হ'লেও পাট পলুটো মোৰ বেছি পুহি। এতিয়া মই নিজে মেচিন ধৰ মোক গভৰ্ণমেণ্টৰ পৰা এটা মেচিন দিছিলে, তাহাঁতে সেই ঘোঁৰা বন্ধা চকতে এখন দোকান আছিল, তাত আমি মেচিনটো হেৰি কৰিলোঁ। তাৰপিছত চব মানুহে যিবিলাক পলু কাটিব লাগে সেইবিলাক মই নিজে কাটিছিলোঁ। আমি নিজে কাপোৰ বওঁ, কিছু পৰিমাণে বিক্ৰী কৰোঁ আৰু।
4: এতিয়াও আপুনি পাট পলুৰ
5: এতিয়াও বহি আছোঁ? হয় হয়, এতিয়াও বহি আছোঁ। হ'লেও এতিয়া আগত যিটো আছিলে পাট পলুৰ চাহিদা সেইটো এতিয়া বৰ্তমান নাই। এতিয়া আৰু বাহিৰা হেৰি কি হেৰি কাপোৰবিলাক ওলাইছেই নহয় বাইদেউ, সেইকাৰণে পাট পলুৰ চাহিদাটো বহুত কমি গৈছে। হ'লেও আমি বাদ দিয়া নাই, আমি কাতি মাহত যিটো পলু হয় সেইটো আমি ৰাখিয়ে থৈ দিওঁ।
4: হয়, আৰু কাপোৰখিনি
5: আমি বিক্ৰী কৰোঁ
4: নিজে ঘৰতে
5: বিক্ৰী কৰোঁ।
4: পাট পলুৰ বাহিৰে আৰু আপুনি কি কি খেতি কৰে?
5: আমি আলুৰ সময়ত আলু খেতি কৰোঁ বাইদেউ, আৰু আমাৰ আত্মসহায়ক গোট আছে, গোটৰ আমাক যিহেতু আমাক চৰকাৰে 9000 আৰু 10000 টকা দিলে, তাৰপিছত আমি গোটেইখিনিয়ে আমি মিলি আমি মানে হেৰি কৰিলোঁ, তিলৰ খেতি কৰোঁ তিলৰ সময়ত। তাৰপিছত আমি হালধি খেতি কৰোঁ, হালধি খেতি কৰি আমি হালধি নিজে মিলিং কৰি আমি নিজে 12 আমি একেলগতে আমি হেৰি কৰোঁ, আচাৰ বনাওঁ। আমি আমৰ বতৰত আচাৰ বনাওঁ, বনাই আচাৰো বিক্ৰী কৰি দিওঁ। তাৰপিছত আমি ৰংগুড়া বিক্ৰী কৰোঁ, তিলৰ লাড়ু বনাওঁ, নাৰিকলৰ লাড়ু বনাওঁ। বনাই সেনেকৈ আমি আমাৰ ওচৰতে ঘোঁৰা বন্ধা বজাৰ আছে, ঘোঁৰা বন্ধা বজাৰতে বিক্ৰী কৰোঁ।
4: কেঁচা সামগ্ৰীখিনি সম্পূৰ্ণৰূপে আপোনালোকৰ নিজৰে উৎপাদন কৰা?
5: হয় হয়।
4: আপুনি যে ক'লে আত্মসহায়ক গোটৰ জৰিয়তে বিক্ৰী কৰে,
5: হয় হয়,
4: কি কি সামগ্ৰী বিক্ৰী কৰে?
5: আমি আমাৰ হাঁহ আছে, আমি হাঁহো পোহোঁ, হাঁহৰ আমাৰ কণীবিলাক বিক্ৰী কৰোঁ, আৰু মাজে মাজে আমি তাৰ পৰা মতা হাঁহবিলাক বিক্ৰী কৰি দিওঁ।
4: চৰকাৰৰ পৰা কি কি সাহাৰ্য পাইছে এই ক্ষেত্ৰত?
5: চৰকাৰৰ পৰা আমি লোন পালোঁ, 3,00,000 লোন ললোঁ, লৈ আমি সেই 3,00,000 লোন লৈ আমি গোটেই আমি মানে এইবিলাককে কৰি আছোঁ এতিয়া।
4: মানে বজাৰ হিচাপে আপোনালোকে স্থানীয় বজাৰখনেই ব্যৱহাৰ কৰি আছে ন?
5: সেইখনে কৰি আছো, বজাৰখন আমাৰ ডাঙৰ, যিহেতু আমাৰ ঘোঁৰা বন্ধা দোল খোলা বুলি ক'লে বিখ্যাত তাৰমানে।
4: এতিয়া বৰ্তমান আপুনি কি খেতিৰ লগত ব্যস্ত হৈ আছে? ধানৰ দিন যিহেতু এতিয়া,
5: হয় ধান ৰুইছিলোৱে বাইদেউ, ধানৰ এতিয়া বৰ্তমান নাই। এতিয়া আকৌ আমাৰ এতিয়া শাক পাচলিবিলাকৰ কাৰণে আমাৰ এতিয়া হেৰি কৰা হৈছে, হাল মৰা হৈছে। এতিয়া আমি ধনিয়া চেতিয়া আমাৰ পালেং শাক, লাই শাক, মূলা এইবিলাক খেতি হ'ব এতিয়া, আলু পিয়াজ নহৰু এইবিলাক হ'ব এতিয়া। মোৰ চাপৰিত মাটি আছে, তাত মই হেৰি ৰাতিপুৱা যাওঁ গধূলি আহোঁ, তাত খেতি কৰোঁ বাইদেউ।
4: কি খেতি কৰে?
5: আলু, ৰঙালাও এইবিলাক খেতি আছে এতিয়া বৰ্তমান, আকৌ মাকৈ।
4: আপুনি প্ৰথম যেতিয়া কৃষি ক্ষেত্ৰত নামিছিল, খেতি কৰিম বুলি ভাবিছিল, তেতিয়া কি কি খেতিৰে আৰম্ভ কৰিছিল যাত্ৰাটো?
5: যাত্ৰাটো আমি শালি খেতিৰে,
4: এই শালি খেতি কৰি উঠি পেলাই সেইখিনি মাটিত কি
5: সেইখিনি মাটি আৰু আমি এতিয়া বেলেগকে পেলাই নথওঁ আৰু, বেহাৰ বম বা মটৰ থাকিলে মটৰ দি দিম।
4: মাটিখিনি চনপৰি নাথাকে?
5: নাথাকে নাথাকে,
4: ইটো পাছত সিটো খেতি
5: কৰি যাওঁ।
4: আপুনি ইমান দীৰ্ঘদিন ধৰি যে কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, সেই তেতিয়া আৰম্ভণিৰ পৰা এতিয়ালৈকে আপুনি কৃষি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা
5: পাইছে? বহুত বহুত বাইদেউ বহুত। এতিয়া মই খেতিতে কৰি মই বহুতখিনি স্বাৱলম্বী হৈছোঁ আৰু, মোৰ খেতিয়ে মোক বহুত সুখ দিছে। এইখন চৰকাৰ হ'ব পৰা আমি বহুত বহুত আনন্দিত।
4: আপুনি কৰা খেতিখিনিৰ পৰা বা উৎপাদিত সামগ্ৰীখিনিৰ পৰা আপোনাৰ লাভালাভ কেনেকুৱা?
5: ভালে বুলি ভাবি লৈছো এতিয়া, হয় তেনেকে যেতিয়া চলি আছো ভালে বুলিয়ে ভাবি লৈছো। মই পলুৰ পৰাই বহুত লাভৱান হৈছো বাইদেউ, পলুৰ পৰা মই বহুত লাভৱান হৈছো। যিহেতুকে আমি মানে 1 কিলো সূতা বিক্ৰী কৰিব লাগিলে আমি 1,200 বিক্ৰী কৰিছিলোঁ, আৰু একযোৰা কাপোৰ বিক্ৰী কৰিব লাগিলে আমি 7,000-6,000 এনেকৈ বিক্ৰী কৰিব পাৰোঁ তাৰমানে। সেইকাৰণে মই বিশেষকৈ মই পলুৰ কাৰণে বহুত হেৰিয়া স্বাৱলম্বী।
4: আপুনি যে ইমানখিনি কৃষি কৰ্মৰ লগত জড়িত,
5: হয়
4: তাৰ বাবে আপুনি প্ৰশিক্ষণ ল'ব লগা হৈছেনে?
5: হয়, লৈছিলো বাইদেউ।
4: ক'ত লৈছিলো?
5: মঙলে লৈছিলো, মঙলে ব্লকত। মই পলুৰ বিষয়ে লৈছিলো বাইদেউ।
4: আপোনালোকৰ তাৰমানে উৎপাদনৰ পৰা ধৰি বজাৰলৈকে গোটেই ব্যৱস্থাটো আপোনালোক মানে আটাইকেইগৰাকী মহিলাই জড়িত হৈছে?
5: হয় হয় হয়, গোটেইকেইজনীয়ে।
4: হয়, এইটো এটা খুব যোগাত্মক বাৰ্তা আমাৰ শ্ৰোতাসকলৰ বাবে।
5: ৰংগুড়া আকৌ আমি পেকেটিং কৰোঁ, তাৰপিছত আকৌ আমি আচাৰ পেকেটিং কৰোঁ। আমি আচাৰৰ সময়ত বাহৰ গাজৰ সময়ত বাহৰ গাজ বনাওঁ, আৰু আমাৰ আমৰ সময়ত আমৰ বনাওঁ, ধুপুৰীৰ সময়ত সেই ফলটোও আমি আচাৰ বনাওঁ। বনাই তেনেকৈ আমি পেকেট কৰি কৰি আমাৰ বহুত ধুনীয়া হয়। এতিয়া বৰ্তমান ৰংগুড়াটো আমাৰ পৰাই কিনি খায়।
4: আপুনি যিহেতু বহুত কেইবিধ খেতিৰ কথা উল্লেখ কৰিলে, এইখিনি সময়ত আপোনালোকৰ কি কৰিব?
5: এতিয়া ধনিয়া, পালেংশাক, তাৰপিছত এই মূলা, লাইশাক, এইবিলাক, আদা, নহৰু। আদাটো বাৰু হৈছে, এতিয়া নহৰু হ'ব। এতিয়া নহৰু কৰিব লাগিব আৰু। আমি যেতিয়া ধৰ আলু খেতি কৰোঁ বাইদেউ, আলু খেতি কৰি উঠি আমি এক ছাইডটোত তাৰমানে আমি হেৰি কৰি দিওঁ, মানে এই ভূত জলকীয়া পুলি বুলি কয়, আমি তাত আমি চিপা ছাইডত বকো জলকীয়া বুলি কওঁ। তাত আমি এতিয়া আমি বকো জলকীয়া পুলিবিলাক ৰুই দিওঁ। তাত তাত মানে বহুত জলকীয়া লাগে, 10 টকা 3টাহে পায় ভূত জলকীয়া। সেইকাৰণে আমি 12 জনীয়ে কওঁ, মানে আমি ভূত জলকীয়াৰ পুলিটো আমি অলপ বেছি দিওঁ। তাৰপিছত আমি যেতিয়া আলু দিলোঁ বাইদেউ, আলু দি উঠি আলুৰ মাজে মাজে আকৌ মানে সেইটো খোলাই বুলি কয়, খোলাই মাজে মাজে আমি তাৰমানে তাত আকৌ হেৰি দিওঁ, মূলা দিওঁ মাজে মাজে, মানে এটা ডাঙৰ এটা সৰু এনেকৈ আমি উঘলি উঘলি মানে বিক্ৰী কৰিব পাৰোঁ। আৰু মাকৈটোতো আমাৰ আছে বাইদেউ, বহুত ধুনীয়া মাকৈটোৰ পৰা আমি বহুত সফল পাইছোঁ। আৰু তাত আমি চাপৰি ৰঙালাওটো দিওঁ, ৰঙালাওটোতো বহুত ধুনীয়াই হয়। আমি ৰঙালাওটো গাড়ী দি বিক্ৰী কৰোঁ, সেইটো গুৱাহাটীত আহে, গুৱাহাটীলৈ আহে। এই মাকৈটো আহে,
4: মাকৈটো আহে। আপুনি ইমান সুন্দৰভাৱে কৃষিকৰ্মৰ লগত জড়িত হৈ আছে আৰু স্বাৱলম্বী কৃষক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে, গতিকে ভৱিষ্যতে আৰু কিবা বেলেগ ক্ষেত্ৰত কাম কৰাৰ কথা ভাবিছে নেকি?
5: খেতিতে মই আগবাঢ়িম বুলি ভাবি আছো এতিয়া,
4: আৰু বহল কৰি লৈ যোৱাৰ আপোনাৰ পৰিকল্পনা আছে?
5: আছে আছে।
4: আপোনালোকৰ মাটিবিলাকতো এনেই পৰি নাথাকে?
5: নাথাকে নাথাকে,
4: গোটেই বছৰটোৱে চলি থাকে।
5: হয়, গোটেই বছৰটো চলি থাকে, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, খেতি চলিয়ে থাকে। যিহেতু আমাক এতিয়া বৰ্তমান চৰকাৰে আমাক কিছুমান সহায় দিছে যেতিয়া, তেওঁলোকৰ পইচাকেইটাতো আমি এনেই খাব নোৱাৰোঁ, হয়নে নহয়? আমি সেইকাৰণে আমি নিজে নিজে চিন্তা কৰি লৈছোঁ, তাৰমানে বস্তুটো আমি চৰকাৰে যিটো বস্তু আমাক দিছে তাতকৈ আমাক আমি তেওঁলোকক মানে বেছি কৰি দেখাব পাৰোঁ জানো, সেইটো আমি এটা আমি মানে ভাবি লৈছোঁ। এতিয়া আমি কি কৰিব পাৰোঁ? আমি এতিয়া মই এতিয়া ঘৰত বৰ্তমান মানে হেৰি কৰিছোঁ, এই বকো জ্বলা পুলি মানে হেৰি কৰিছোঁ, এই মানে বস্তাত ছিষ্টেমেটিক কৰি ৰুইছোঁ। আৰু পাণ, পাণৰ গছ মানে মানে মই বালিত মানে বঢ়িয়াকৈ বাল্টিত মানে বাল্টি বালি দি তেনেকৈ মই মানে পাণৰ গছ মই হেৰি উঠাই আছোঁ বৰ্তমান। এতিয়া এতিয়া কি হয়,
4: ঘৰুৱাভাৱে
5: কৰিছোঁ
4: মই। এইখিনি কথা অকণমান কওকচোন, আৰু কি কি খেতি তেনেকুৱা ধৰণে
5: কৰি আছোঁ বৰ্তমান? সেইবিলাক মই নিজে মই মালভোগকলৰ পুলি ৰুইছোঁ, মালভোগকলৰ খেতি কৰি আছোঁ এতিয়া বৰ্তমান। এয়া বজাৰতে বিক্ৰী কৰোঁ মালভোগকল, তাৰপিছত মই ক'লোৱে নহয়। আৰু মই মানে মোৰ যিবিলাক খেতি আছে সেইবিলাক মোৰ মানে নিজা, যদিও ধৰ মাটি অলপ হেৰি কম আছে, তেতিয়াহ'লে মই হেৰি কৰোঁ, বস্তাৰ ওপৰত ৰুই আছোঁ বস্তুবিলাক। বহুত ধুনীয়াকৈ এতিয়া বহুত ভোল লাগিছে মোৰ, কোমোৰা লাগিছে, তাৰপিছত

0: মোৰ বুকু জ্বলা লাগিছে, মই তেনেকুৱাকৈ খেতি কৰি আছোঁ। মানে বস্তাতে চব চিষ্টেমেটিক, মই মানে ইটো বস্তাত যদি ধৰ বুকু জ্বলা পুৰি লৈছোঁ, এইটো বস্তাত মই তাৰমানে বাল্টিত আকৌ হেৰি কৰিছোঁ, পাণৰ গছ ৰুইছোঁ, আকৌ বস্তাতে মই মানে এই গভৰ্মেণ্টৰ পৰা মই হেৰি পাইছিলোঁ, জাতীয় জলকীয়া বুলি পাইছিলোঁ, সেই জলকীয়া বুলি ৰুইছিলোঁ, ইমান ধুনীয়া হৈছে। তাৰমানে আমাৰ বোৱাৰীয়ে ল'ৰাই ছিঙিব যাই পেলাই ঘূৰি আহে, তাৰমানে ইমান ধুনীয়া হৈছে, এনেকুৱা থোপ ধৰি লোৱাগে, বহুত ধুনীয়া হৈছে এতিয়া।
1: যিসকল কৃষকৰ মাটি কম
0: হয়
1: তেওঁলোকৰ কাৰণে খুব ভাল,
0: বহুত ভাল, বহুত ভাল। মোৰ অমিতাৰ গছো বাইদেউ মই ডাঙৰ হেৰি ডেকত ৰুইছোঁ, ডাঙৰ ডেকত ৰুইছোঁ, এতিয়া মোৰ বহুত ঢেৰ অমিতা লাগিছে,
1: মানে মাটিৰ ৰোৱাতকৈ বেছি ভাল হৈছে,
0: বেছি ভাল হৈছে, বহুত ধুনীয়া হৈছে অমিতাবিলাকো, ইমান ডাঙৰ ডাঙৰ বাইদেউ।
1: সেই মাটিখিনিত আপুনি সাৰটো মিহলাই দিয়ে?
0: সাৰটো মিহলাই দিওঁ, আকৌ মাজে মাজে সেই মাটিটোৰ হেৰিটো ওলাই দিওঁ, এই মানে যিটো হেৰি আছে সেই মাটিখিনি ছাইড কৰি দি আকৌ নেক্সট আকৌ গোবৰে মাটি আকৌ বেলেগকৈ দিওঁ, দলে একে বহুত ধুনীয়া হৈ যায়।
1: এতিয়াও আপুনি শাক পাচলি
0: খেতি কৰি আছোঁ, কৰি আছোঁ,
1: তেনেকুৱা ধৰণেও কৰিছে,
0: কৰি আছোঁ, কৰি আছোঁ,
1: উৎপাদনো যথেষ্ট
0: যথেষ্ট বাইদেউ।
1: পুতুলি হাজৰিকা ডাঙৰীয়ানী, আপুনি কৃষি ক্ষেত্ৰত এগৰাকী স্বাৱলম্বী ব্যক্তি, আৰু আজি আপোনাৰ পৰা কৃষি সম্বন্ধে, আপোনাৰ উৎপাদিত সামগ্ৰী সম্বন্ধে আমি যথেষ্ট কথা জানিব পাৰিলোঁ। আপোনাৰ ভৱিষ্যত পৰিকল্পনাখিনি শুনিও ভাল লাগিলে। কৃষি ক্ষেত্ৰত আপুনি বহু দূৰ আগুৱাই যাওক, আপোনালৈ আমাৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ,
1: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত আজি শ্ৰোতাসকলে মহিলা কৃষক পুতুলি হাজৰিকাৰ সৈতে কথোপকথন শুনিলে। কথা পাতিলে শিখামণি দত্তই।
3: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
4: पुतला बोल रहे
3: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
4: मतलब
3: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
4: परम तो सभी डाले
3: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
4: सच
3: है एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
4: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
5: माटी से प्रेम की परम्परा है परम्परागत खेती
1: শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকো।

0: খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই। শ্ৰোতাসকল, এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতিপোনত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।